0: বিমল বসুমতারজি, কল করলে বহুত বহুত ধন্যবাদ। কেন আছে আপনি?
1: জি স্যার, ভালে আছো? বর্তমান আছে আজি অলমান।
0: ও, রোদ দি আছে ন?
1: হয় হয়।
0: ওকে, রাতে বরষুণ দিছিল নাকি?
1: রাতেও বরষুণ দিয়া নাই স্যার।
0: ও, দিয়াই নাই না? এতালে
1: কালি রাতে অলমান দিছিল বরষুণটো।
0: ওকে, আমার ইয়াতো রাতে বর বরষুণে বরষুণ।
1: আমার বেলেগ সাইডতে পানিটো হয়েছে বারো।
0: ওকে ওকে ওকে,
1: হাত ফালে হয়েছে।
0: ওকে,
1: আমার ফালে ইমান হওয়া নাই এটা, পানি নাই।
0: ওকে, এটা কোর পৰা কৈ আছে?
1: হয় স্যার, মই দোকানৰ পৰা কৈ আছো।
0: ও, দোকানৰ পৰা ন? ওকে ওকে ওকে, আৰু আজি কি গানা শুনিব?
1: আজি স্যার মোক আনাৰী ফিল্মৰ গানটো শুনাই দিবি, এই বম সে আকৰ বম বুলি কোৱা গান এটা আছে না?
0: হয় হয় হয়,
1: লগাই এইটো গান।
0: হ্যাঁ হ্যাঁ, শুনাই দিম।
1: এইটো মই লগৰ কেইটাৰ কাৰণে ডিলিখেট কৰিব।
0: ওকে,
1: আমাৰ আছে অমল বসুমতাৰী, ফাইকন মুণ্ডা, ৰমেশ পাত্ৰ, দেৱাশিষ হাজৰিকা, দীপেন্দ্ৰ দাস, গল্ডি, যোগেন্দ্ৰ ৰংপি, ৰমেশ প্ৰজাপতি, পূৰণ বৰ্মা, শিবা লোহাৰ, আৰু আছে পুতুল বৰুৱা, আৰু নীলোপদ দুৱাৰা, আৰু আছে আমাৰ গাগে ৰাভা, আমাৰ সকলো যিমানটো অনুষ্ঠান চবে শুনি আছে, চবৰ কাৰণে লিখে আছে
0: স্যার, সবৰ কাৰণে আপোনাক। ওকে, থ্যাংক ইউ, বহুত বহুত ধন্যবাদ মোকো ডেডিকেট কৰাৰ কাৰণে। তো বিমল দা কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ, শুনো আপোনাৰ গানা।
1: ধন্যবাদ।
0: ওকে, ধন্যবাদ।

0: हेलो फरमाइश।
1: हेलो फरमाइश
0: जी, नमस्कार। हेलो फरमाइश, ईटानगर।
1: नमस्कार
0: सर, मुंडा कॉल कर बहुत बहुत धन्यवाद। और कैसे
1: इमान भाग नहीं सर, हमें बानपानी जे
0: ओहो
1: बान
0: আচ্ছা আচ্ছা আচ্ছা ওকে ও
1: বৰষুণ বানপানী হলেও মানে কিছুমান এতিয়াও মানে বানপানী মানে ডুবি আছে আৰু
0: ওকে
1: আমি তো এতিয়া ৰেহাই পাইছো বাৰু।
0: আচ্ছা আচ্ছা আচ্ছা কোন কোন এৰিয়াত আছে এতিয়ালৈকে বানপানী?
1: মানে শিমলগুৰি, নাজিৰা আৰু শিৱসাগৰ টাউনত এতিয়াও বানপানী আছে বাৰু।
0: ওহো হয় হয় হয়। আৰু আপোনাৰ এৰিয়াটো কোনটো আছিলে?
1: মোৰ চৰাইদেউ সোণাৰী, সোণাৰী এতিয়া অলপ কমিছে পানী।
0: আচ্ছা পানী কমিছে ন? এতিয়া কি ৰদ দি আছে নে বৰষুণ?
1: বতৰ ডাৱৰীয়া নহয়, বৰষুণ দিয়া নাই, ৰদো দিয়া নাই, অলপ ডাৱৰীয়া আছে আৰু।
0: আচ্ছা আচ্ছা, সম্ভাৱনা আছে।
1: ওকে
0: ওকে, ঠিক আছে, ভালকে চাই থাকিব আৰু।
1: হয় হয়
0: হয়। কি গানা শুনিব?
1: মই আজি শুনিব বিচাৰিছিলো আনাৰী চিনেমাখনৰ বুলি ভাবিছো আৰু এই গীতটি মই তেওঁলোকক মানে উচৰ্গা কৰিছো তেওঁলোকলে, আৰু প্ৰাৰ্থনা কৰিছো যাতে সোনকালে মানে সেইটো বান কমি যাওক
0: ভাবিছো।
1: আৰু এই গীতটি মই গীতটি আনাৰী চিনেমাখনৰ এই গীতটি কৃষিকি মুস্কুৰা হতকে হ নিচাৰ, কৃষিকা দৰ্দ মিল চকে তোলে উদ্ধাৰ, জিনা ইচিকা নাম হে
0: এনেকুৱা গানটো।
1: আৰু
0: ধন্যবাদ।